0: हेलो फरमाइश।
1: हेलो फरमाइश बागरा जी, नमस्ते। रमेश
0: नमस्ते। हाँ
1: পাত্রই কৈছো,
0: হয়
1: বেচেনী বাগিচা গোলাঘাট অসমৰ পৰা।
0: হয় বহুত দিনৰ পাছত আপুনি কল কৰিছে।
1: মই আজি বহুত বহুত ধন্যবাদ দিছো মোৰ কলটো ৰিচিভ কৰাৰ কাৰণে।
0: অ'কে। হ্যাঁ নাই, আপুনি কল কৰিলে মই ৰিচিভ কৰিমেই আৰু
1: নাই
0: আৰু
1: মানে যোৱাবাৰ কল কৰি কৰি নাপালো, এইবাৰো
0: ওহো অ'কে।
1: বহুত ট্ৰাই কৰাৰ পিছতহে লাগিছে
0: আচ্ছা
1: কলটো।
0: আচ্ছা আচ্ছা হয় হয়
1: সেইকাৰণে
0: হয়
1: ভাল লাগিছে। কেনেকুৱা এফালে বতৰ কেনেকুৱা আছে?
0: এফালে আজি ভালে আছে, বতৰ বৰষুণ নাই, ৰ'দ দি আছে।
1: আমাৰ এইফালে আজি বিৰাট ৰ'দ, ৰাতিলৈকে আহি যাব পাৰে বৰষুণ।
0: আচ্ছা আচ্ছা অ'কে হয় হয় হয়
1: বাকী চব ভালেই নহয়?
0: হয় চব ইয়াতে ভাল।
1: বাৰু বাৰু,
0: অ'কে, তেনেহ'লে আজি
1: মই আজি
0: কোনটো গানা শুনিব?
1: খুদ্দাৰ, মুভিৰ নাম হ'ল খুদ্দাৰ।
0: অ'কে খুদ্দাৰ। হা হা
1: এংৰাজী মে কেহতে হে কি আই লাভ ইউ,
0: বাহ ধুনীয়া গানা।
1: সেইখনটো হেৰাই গৈছে আগতে।
0: হয় হয় হয় সঁচাকে আগতে বহুত শুনিছিলোঁ।
1: বহুত শুনিছো, এতিয়া হেৰাই গৈছে, শুনিবলৈ লৈছো, মন
0: হয়
1: গল
0: অ'কে
1: বুলি
0: অ'কে অ'কে
1: ফোন লৈছো।
0: হয় হয়
1: আৰু এই গানটো ডেডিকেশ্যন থাকিব প্ৰথমে আপোনাক,
0: থেংক ইউ।
1: তাৰপিছত মোৰ শ্ৰীমতী আছে ৰুণু পাত্ৰ, আৰু নাতিনী আছে লাকি, তাৰপৰা ৰেডিঅ' বন্ধু আছে অমল আৰু বিমল বসুমতাৰী, ভাইকন মুণ্ডা, শৰত আৰু নীলোৎপল দুৱৰা, দেৱাশীষ হাজৰিকা, আৰু থাকিব যোগেন্দ্ৰ ৰংপি, আৰু হেল্ল' পৰমাইছ একতা গ্ৰুপৰ থাকিব ভগৱান সিং পৰমাৰজী, পূৰণ বৰ্মাজী, প্ৰেম সিং চিচুদিয়াজী, প্ৰেমজিৎ চক্ৰৱৰ্তীজী, ৰামেশ প্ৰজাপতিজী, ৰাকেশ শিৱা লোহাৰ অৰ তানুশ্ৰী, চব সবি লিষ্টনাৰ কো এ গানা ডেডিকেট ৰহেগা।
0: ওকে, তো রমেশ পাত্র জি কল করার জন্য বহুত বহুত ধন্যবাদ। হম আপকো আপকে পছন্দ কা গানা সুনা রহে হ্যাঁ।